0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আজি 15,000 টকা মুকলি, মুখ্য সচিব ৰবি কুতাৰ বান প্ৰভাৱিত এলেকাত দূৰ সংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা, ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি, 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে 4-দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকা মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী আজি বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শিৱসাগৰলৈ যাব। এই সন্দৰ্ভত সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিব। পুৱা চন্তক বাগান হেলিপেডত উপস্থিত হোৱাৰ পিছতে তেওঁ নেপালী খুঁটি, সুন্দৰ পুখুৰী, দুৱৰা গাঁও, চুমনি গাঁও আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিব। বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 4 আগষ্টত মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন বান সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে দধিয়াৰ 370টা পৰিয়ালক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে।
2: চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ পুৰা দিনজান, ৰহমৰীয়া বা আমাৰ বালিজান, এই গোটেই ছেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকে। 2 এদিনতে মই গুৱাহাটীত IIT-ৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম।
0: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কুতাই কালি বান প্ৰভাৱিত এলেকাসমূহত দূৰ সংযোগ সেৱা পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। দূৰ সংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত তেওঁ যোগাযোগ

0: আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বি এছ এন এলৰ মুখ্য মহাপ্ৰবন্ধক বিনীত ছাক্সেনাৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত মুখ্য সচিবগৰাকীয়ে কয় যে সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য দূৰসংযোগ নেটৱৰ্কৰ অতীৱ প্ৰয়োজন। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীকোটাই পৰ্যালোচনা বৈঠকৰ বিষয়ে অৱগত কৰে। বান প্ৰভাৱিত এলেকাসমূহত দূৰসংযোগ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ বাবে প্ৰযুক্তিগত সম্পদসমূহৰ দ্ৰুত ব্যৱহাৰ আৰু সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আৰম্ভ কৰি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নটাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাংগীৰে কয় যে মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা যায়। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কালি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। বৰপেটা জিলাত স্বগণনাৰ বিষয়ে জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: কালিৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা 2027 বৰ্ষৰ লোকগণনা বৰপেটা জিলাতো আৰম্ভ হৈছে। কালিৰ পৰা স্বগণনা যিহেতু আৰম্ভ হৈছে আৰু কালি প্ৰথম দিনটোতে বৰপেটা জিলাখনৰ কেইবাজনো লোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। আজিৰ পৰা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষকৈ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি, লোকপিয়লৰ প্ৰতি ৰাইজৰ প্ৰতি আগ্ৰহ বৃদ্ধি আদিৰ বাবে বিভিন্ন ধৰণৰ প্ৰচাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত চেল্ফি পইণ্ট থাকিব, বিশেষ বাহনৰ জৰিয়তে গাঁৱে গাঁৱে বা বিভিন্ন অঞ্চলে অঞ্চলে প্ৰচাৰ চলিব, এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি অহা 17 আগষ্টৰ পৰা যি ঘৰে ঘৰে লোকগণনা কৰা হ'ব তাৰ বাবে ইতিমধ্যে কেইবালানি বৈঠক বা পৰীক্ষণ বৰপেটা জিলাত অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলি লোকগণনা বিভাগৰ পৰা জনোৱা হৈছে। ৰাইজৰ মাজত ইতিমধ্যে সজাগতা বহুখিনি বাঢ়িছে বুলিও লোকগণনা বিভাগৰ দলে জানিবলৈ দিয়ে।
0: ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত কালি এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ আয়ুক্তই কালি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া কালি আৰম্ভ হয়। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱলোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ তেল আৰু গেছ খণ্ডত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিক সংগঠনসমূহে অহা ছমাহলৈ ধৰ্মঘট বা কৰ্মবিৰতি ঘোষণা কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰাৰ ফলত অসমৰ তেল উদ্যোগতো এই সিদ্ধান্ত সমানে প্ৰযোজ্য হ'ব। এই ঘোষণাৰ ফলত ৰাজ্যৰ তেল আৰু গেছ উৎপাদন, শোধন, পৰিবহণ আৰু বিতৰণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে আইনীভাৱে ধৰ্মঘট বা কৰ্মবিৰতিৰ পথ গ্ৰহণ কৰিব নোৱাৰিব। অসম দেশৰ অন্যতম তেল উৎপাদনকাৰী ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত উৎপাদন ব্যাহত হলে কেৱল ৰাজ্যখনেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ইন্ধন যোগান ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা থাকে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি তেল আৰু গেছ খণ্ড দেশৰ অৰ্থনীতি, উদ্যোগ, পৰিবহণ, চিকিৎসা সেৱা আৰু বিদ্যুৎ উৎপাদনৰ বাবে এটা অত্যাৱশ্যকীয় খণ্ড। সেয়ে এই খণ্ডত সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত ইয়াক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো দাবী উত্থাপন কৰিবলগীয়া থাকিলে সেয়া আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব।

0: লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 10 আগষ্টৰ পৰা ৰাজ্যজুৰি জেলভৰ কাৰ্যসূচী গ্ৰহণ কৰিব। পাঠশালাত কালি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অনাদায় মাননি, পোষণ উদগনিমূলক ধনৰাশি, বকেয়া মাননি, অত্যাধিক কামৰ বোজা হ্ৰাস, কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন জটিলতা আদি সম্পৰ্কে সভাত উদ্বেগ প্ৰকাশ কৰা হয়। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এই দাবীসমূহ পূৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি গ্ৰহণ কৰিবলগীয়া আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কেও সভাত আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সম্পৰ্কে মতামত আগবঢ়ায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে কালি নিশা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তালাচী অভিযান চলাই 90.1 গ্ৰাম হেৰইন জব্দ কৰে। আৰক্ষীয়ে দুগৰাকী মহিলা সৰবৰাহকাৰীক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা দুগৰাকী বোকাজানৰ ৰিম্পা হাজৰিকা আৰু বকুৰ অঞ্জু বিবি বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। এঘাৰ দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অব এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থানত থাকে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ, গ্লাছগোৰ ৰূপৰ পদক লাভলীনাৰ বানপীড়িতসকললৈ উৎসৰ্গা, বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে জাজিৰ গজলাসত্ৰত সাঁচিপাতৰ পুথি নষ্ট হোৱাৰ বাতৰিটো 250খন সাঁচিপতীয়া পুথি নষ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। লাভলীনা বৰগোহাঞিয়ে গ্লাছগো কমনৱেলথ গেমছত জয় কৰা ৰূপৰ পদক ৰাজ্যখনৰ বানপীড়িতলৈ উৎসৰ্গা কৰা বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে 600 মিলিয়ন মেট্ৰিক টন তেল গেছ উৎপাদনৰ লক্ষ্যৰে ভাৰতে সমুদ্ৰত তেল অন্বেষণ কৰাৰ বাতৰিটো অমৃতৰ সন্ধানত ভাৰতৰ সমুদ্ৰ মন্থন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্যখনৰ বিভিন্ন নৈকাষৰীয়া অঞ্চলত বিশেষভাৱে কোনো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নথকা বাতৰিটো বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদ ঘণ্টা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰীয়ে নিচাযুক্ত যুৱ বিকশিত ভাৰত অভিযান মুকলি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যখনত অভিলেখ সংখ্যক GST সংগ্ৰহ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপিয়লৰ স্বগণনাত সকলো লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ৰূপজ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন। মুখ্য সচিব ৰবি কোটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি

ৰণীৰ 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: langhelo e pran langhelo e chithi lasi langpache hodetri kijuna lang arni wangta minute phopen minute gap an apor par clock pe mera puthot pangsam thuansi langjun nangji langka peso I aketili mate aphule along amatsi pangsam nangji kapre ka phule along jongsi langpe joy thu pulotante labang so lang cheho thu detta hai dongkol apen langtu akung araya long langpachi tiwok long le det nangji jongsi langchi tiwok do pulotante labang so dimalong bleaching powder mate aduk rig pen tai nangji ninchi bik tha kijuna lang ki bi alang bong mate aphule kaiketa divyer nangji langka chu ena huta iri pen chi phuwok nang ne abe ki ding ke thon tang ahar lu
1: namaskar akashbani guwahati etiar mukhya batori hoite moi Arunima Goswami মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি শিবসাগর চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে অন্তৰ্বৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শর্মাই প্ৰকাশ কৰিছে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি গেৰুকামুখত থকা এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ সবিশেষ বুজ লয় নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয় ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে জনসাধাৰণে se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্য দিব পাৰিব আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে এতিয়াৰ মুখ্য বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব
2: মহাবাহু দনমাৰলি আদন্থু হিৰজিৰ কিহিৰ আৰ্জিক লংপ চাৰপাংৰি ৰং পিপেন বাংস হিৰজিৰ আলাংলি মেনাচি কেচনচে ততাংটি আৰ্জিক চেনাং চাৰপাংৰি পেন হিৰজিৰ কিহিৰ
3: চলংলি জুনংলি আৰ্নি নি কাপাং থা নেহাৰ চি আবিন্দু আলং লাচি নিকে চেংৱে দুৰুৰি পিনি নেহে মাথি কুপালং লালেব আ কাংগ্রেং নে চিনি লাকে ফাক অক আফুয়াকেং চি উপ আংনিম আংনিম ক্লান্দুংসি নাং দুথেক থেক হাংজাং লাসি নিং চিউন এ সি নিং জে নং নু নাং জু তেং এ পো লাসো আক আহুর ঠুকে নন কে নোরে কাচার টিং আসন নে সেংবি নাং সেংপি মীর হেরায় আবিন বুসি নাং কাচিপাতুজি মাংমুন নাতিরি আর এ আমু দং সেত সেতে নাং রিপা খংনি প্যান নাং তা কাংহন আতিলু সি কাতিলুজি নিং রেং মে মে রেং নু নু সিতামে নাং লালে পির থা কেথা নে চিনি নি আসপি আফান কাচিং তুম পুয়ালাম বারলা ওয়াং রিং রিং আমন জির প্যান নাং চংহৈ চিকানিং জি নাং নি কে জং জুং সিৱেট পুৱালাম নে য়ংসি ফেৰাই থেই লংলি নাং ফান নন পু তা থাকমি জুমে বমলাং আফ্ৰাং আটেং তিকুকি ৰং ৰু পাকৰ জাং আলি ৰচামালং বন্তা নিনিং চিক্ৰাক ইৱে চি আতিৰি পেন নেই দুং আপ্লিপ্লি পিজু না সি চেপা হমজি নাং নিং নাকে দক আং নিম নেবি বং আন্দা

0: কাৰ্বি অনুষ্ঠানটি শুনিলে। এয়া
1: লাপনাপৰ নালিতো গুৱাহাটী পেন কাপাচেতা কাৰ্বি আজামে আৰু জুগলং টাংলং লাকে আকাশবাণী ডিফু নন ষ্টুডিঅ' কৰিয়াপৰ পৰ ফাইভ লিটাৰ মিনিট হংকে পাপৰ চক এক টাংলং লাচে ৰেডিঅ' নাকাৰ যতন কেইটো আন আৰা ফানিলে লাৰটা ৰং ফাৰ্পি আৰু নিকা চামাকাৰ দম নাপাজে ৰেক্সি পিনি এদন থোৱা ট্ৰান্সমিশ্যন ইম্পু পানিকল জামে কিবালৈকে এফ এম বেনালং পেন ফাৰৈ চিৰা তবৰকে মেগাহাৰ্চ লাপেন নিউজ অন এয়াৰ এফ পেন টানালিটোম কেইটো অন আজাই মেগটা আৰ্জলং এক জি আদন্থু আজাই মেঘলাকে ডিমাচা লিৰমিয়ালোন ডিমাচা লিৰমিয়ালোন আজাই মেগাং ডেং লং পেন আচনচন ডিমাচা লিৰমিয়ালোন আৰু জুইক চিনাং আপ্ৰাংচি আশোক কেম্প্ৰাই কিলোনালোন আৰু জুইক চিনাং আলোন আলাম থে আশোক বাই

0: tibang tampe jir lek tepi apen pinso so ki bibang
1: ho lek the mi piklo sar nang li ge thana malam the nang li ge ingnut alun sipo lapen an parta lam ka chi par jana na thuta nang li phan ke nang che thang pik lapen kar biang longang kangar lo ke maduta nang li phan ke nang chini ne abang ke ave ni li pen dang lok la radio tar jiot ke do ana rada tumta ka chini tang tung abang ke la po helo nang li ke lun ki luna na thu tong ke wang ik cheng ma ma te lam ka chi par jana na thu bang se wang ik cheng lo
0: ni li la bang so len long ke wang cheng ke li la kobita ple poem se fas ke to ama la ta da phi luna te ot pilo ama se la poem mang lyrics man delo ama se la punili pray ni li mena lun an ke ni mena se ke toxic yo lyrics an delo yo nge music compose la ate ot ki pian delo la la la pen ini lamarjan puge prachanak bang jilo mane ni la salan mang phale ke bang ali lun man si bang ni la sot mu nong chethaning tung ni li lamarjan long ka san si bang nang jilo ala ali tum kado ko vechini lo ali tum ko chinghon hevali teron pi alang li basapi won la so music video ala isi album semar mane phan bang ong son son sapsu aporan si bidun tha pumat ni Philippines ke la solan mang ke tek thiji bo bola ma tala bang ta nang li dang bek ji nang ge rap dun la jallo po masir to po ma sap so role ndu la da amasi la pula ben ko sundong film long bang jini ni mena ta ji chini ni la bang ke ani li lun bang training dog pick an lun than bang ge la pen lun lyrics
1: te nang li ki lun chenga lun ma te ka bonda chenga lun bang e copy bang iklo
0: alam bang ni tum ri chu he di long ke bang khe da du asamis tum he di ke jene ba tiwa tum pun la tum da menalam tek te asamis alam sining je ngene ni ta asamis medium sigi dun ama se la sut bang ke ka do ka vita asamis ma ni li si asamis pen si bonai cheng asen na ten la fas lun bang ke de khon hiya ke tumi du du khor gorila apun buli bhabi tumi anor hola ang par ke লাছ হেৰি লং এখনি হিয়া পোৱা কেচিয়াত লং আদি চুটকে জিডি গালিলাং কেচিয়াত সুধলাং ৰিল লাছ কেচিয়াত সুধলাং জুবিন ভান্দা নিলি ইজিৰ পালোন লুন নিলি ফাৰ্ষ্ট লোন কিলোন চেং ল নিলি তোমাৰং সৰস্বতী পূজা দল সৰস্বতী পূজা আমাৰ আদাক লোন ল লাচুহুত নন কাৰ্লি টাং এক্স মিনিষ্টাৰ চুমৰং হাং আলাংলি ই এম কে হাই চেং গানিং কাণ লব আমাৰ চি আদাক লোন ল আমাৰ alangli bangne ilun hut nanglang dun ama si alangli nang pulo bijoy nang si solun ke chitok ma o kalang sa tenang pendap de hewang thade nang han lo ama ni tadam lo ama si alangli pulo jirgon bag dun nang long dun gel tok do masi do sar son son jir phojir chok do asami solun o tokwan manang ji nang chingkinoi ghati long ne পইচা বাং নিং রিপিপো বলাম লহে মাসি গেলা জুবিন মান্দাই জির পালুন সে জুবিন মান্দা নিলি হেলা সামি কে নাং অসমিয়ায় অসমে তোমার জন্ম থাই বুঝি নিলি কে তক আলুন মাসি জুবিন হান্তাই জির পালুন ল মাসি লাপু ল লাপু বাং বম বাং বম
1: nang tela nang li ki cheng si si ki lun alun ji ra bang nang li la radio nang kar ju arara tuma phana sap so par ju ijima
0: আসামিস পিনাক লপত কে চেং সিগে

0: কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব
1: বাই গাৰ্লছ কোন ফালে গৈছা
2: শুনা নাই
1: নো শ্বেয়াৰিং
0: আৰ বি আই কয় জানি লওক সতৰ্ক হওক

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ বানত মৃত্যু হোৱা পশুধনৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ ৰাজ্যত কালি আৰম্ভ হোৱা

0: 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা অব্যাহত। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত দুগৰাকী বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি আৰু গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ব্যৱস্থাৰে 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় বিনামূলীয়া বিজুলী যোজনাৰ দ্বাৰা উপকৃত বান প্ৰভাৱিত 4খন জিলাৰ যোগ্য হিতাধিকাৰীলৈ ৰাজ্যিক ৰাজসাহায্যৰ ধন প্ৰদানৰ কাৰ্যসূচীও মুকলি কৰে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ প্ৰায় 75,000টা পৰিয়ালক সাহায্য আগবঢ়োৱা হ'ব। আজি প্ৰথম পৰ্যায়ত 62,696টা পৰিয়াললৈ ধনৰাশি প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ ৰাইজক সহায়ৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ কথাও প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই এই অঞ্চলসমূহৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে ৰাইজে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে সকলোৰে শলাগ জনায়। উল্লেখযোগ্য যে অহা 10 আগষ্টৰ পৰা এই পৰিয়ালসমূহক 10,000 টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে প্ৰথমে নাজিৰাৰ বিহুবৰ নেপালীখুটি অঞ্চলৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছতে সুন্দৰ পুখুৰী, ৰজাপুল, দুৱাৰাগাঁও আদি অঞ্চলসমূহ পৰিদৰ্শন কৰে। নাজিৰাৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ চুমনি গাঁৱত উপস্থিত হয়। তাত তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।
1: আজি চুমনি গাঁৱলৈ আহিলো, ৰাইজৰ কষ্ট, অসুবিধা, দুৰ্যোগ নিজ চকুৰে প্ৰত্যক্ষ কৰিলো। আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বান আক্ৰান্ত ৰাইজক যি ধৰণে পাৰো সহায় কৰাৰ বাবে আমি পাৰ্যমানে চেষ্টা কৰিম। আমাৰ বিধায়কেও দিনে ৰাতিয়ে লাগি আছে, পঞ্চায়তৰ প্ৰতিনিধি সকলোৱে কষ্ট কৰি আছে, আৰু এই বিপদৰ সময়ত ৰাজ্য চৰকাৰে বান আক্ৰান্ত ৰাইজক সম্পূৰ্ণ সহায় কৰিব।
0: তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত 5,00,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণক এবছৰৰ বাবে মাটিৰ খাজানা ৰেহাই দিয়া হ'ব বুলিও প্ৰকাশ কৰে। বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি 1,20,000 টকাকৈ লাভ কৰিব। একেদৰে এই বানত ক্ষতি হোৱা পশুধনৰ বাবেও পৰিয়ালসমূহক ধন প্ৰদান কৰা হ'ব। সেই অনুসৰি একোটা গৰুৰ বাবদ 37,500 টকা, প্ৰতিটো ছাগলী আৰু গাহৰিৰ বাবে 4,000 টকাকৈ আৰু প্ৰতিটো হাঁহ কুকুৰাৰ বাবে 100 টকাকৈ প্ৰদান কৰা হ'ব। বানত নষ্ট হোৱা তাঁতশালসমূহৰ প্ৰতিখনৰ বাবদ 5,000 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নষ্ট হোৱা কৃষিৰ বাবেও ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য আগবঢ়াব। বানে ক্ষতি কৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণৰ বাবে 2,00,000ৰ পৰা 8,00,000 পৰ্যন্ত অনুদান আগবঢ়োৱা হ'ব। সেইদৰে বিদ্যালয়সমূহলৈ 2,00,000কৈ টকা দিয়া হ'ব। পৰিয়ালসমূহে ন্যূনতম নথি পত্ৰৰ বিনিময়ত এই আৰ্থিক সাহায্য লাভ কৰিব। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ জীয়াঢল নদীৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি কৰা কমলপুৰ অঞ্চলত উপস্থিত হৈ তেওঁ অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। অঞ্চলটোক বান আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেও মন্ত্ৰী ডাঃ পেগুৱে ৰাইজক আশ্বাস দিয়ে।
2: আমাৰ কমলপুৰৰ পৰা উজনিলৈ যিটো কেঁচা কাঠনি বুলি কয় তালৈকে আমাৰ মথাউৰি নাছিল, আগৰ পৰাই নাই। গতিকে ইয়াত নতুন মথাউৰি এটা বনোৱাৰ পৰিকল্পনা কৰা হ'ল আৰু এতিয়া জীয়াঢল নদীৰ যিটো বিশেষ চৰিত্ৰ, যি গতিপথ সলনি কৰি থাকে, ইয়াৰ সুঁতিসমূহ গতিপথ সলনি কৰি থাকে আৰু সেই সুঁতি সলনি কৰি কমলপুৰ অঞ্চলটোক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু আমাৰ মথাউৰি

0: পরিকল্পনাটো আছেই, কিন্তু মথাউরির যেটো এলাইনমেন্ট আছে এটা পরিবর্তিত পরিস্থিতিত রাইজে কৈছে এলাইনমেন্টর কিছু সাল সলনি করব লাগিব। গতিকে মই আজিয়ে ওয়াটার রিসোর্স ডিপার্টমেন্টক কৈছো যে তেওঁলোকে মানে নতুন এলাইনমেন্ট কি হব পরিবর্তিত পরিস্থিতিত সেটো সোনকালে মোক যাতে জমা দিয়ে।
1: ইফালে মন্ত্রী ডাক্তৰ পেগুৱে ধেমাজি সমষ্টিৰ মাজেৰে প্ৰবাহিত কুমতীয়া জিয়াদল নৈৰ বাওঁফালৰ মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্রী ডাক্তৰ পেগুৱে জলসম্পদ বিভাগক মথাউৰিৰ কাষ চাপি অহা জিয়াদলৰ সুঁতিটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে সুৰবাহিনীয়ে আজি দ্বিতীয় দিনা মহানগৰীৰ ৰাজপথত ৰাইজৰ পৰা বান সাহায্য সংগ্ৰহ কৰে। দিনটোৰ আৰম্ভণিতে দলটোৱে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সমন্বয় তীৰ্থত উপস্থিত হয়। পৰৱৰ্তী সময়ত জালুকবাৰীৰ পৰা মালিগাঁৱলৈ দান বৰঙণি সংগ্ৰহ কৰে। উল্লেখযোগ্য যে সুৰবাহিনীয়ে অহা 9, 10 আৰু 11 আগষ্টত উজনি অসমত চিকিৎসা শিবিৰৰ আয়োজন কৰিব, লগতে 1000 পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে। শ্ৰীভূমি জিলা প্ৰশাসনে সকলো শ্ৰেণীৰ জনসাধাৰণক অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে ঘৰতে বহি স্বগণনাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। স্বগণনাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে সহায় আগবঢ়াবলৈ জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ পৌৰসভা জিলা আয়ুক্তৰ কাৰ্যালয়ত সহকাৰী সহায়ক নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে জনসাধাৰণে SECensus.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত দুগৰাকী বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি কৰিছে। যোৰহাটৰ নিলম্বিত অতিৰিক্ত আয়ুক্ত আকাশী দুৱৰা আৰু নগাঁৱৰ অতিৰিক্ত আয়ুক্ত হিতেশ মজুমদাৰক APSCৰ নিযুক্তি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত ৰাজ্য চৰকাৰে 2023 চনৰ 11 নৱেম্বৰত দুয়োগৰাকী বিষয়াকে চাকৰিৰ পৰা নিলম্বন কৰিছিল। ইয়াৰ পাছত পুনৰীক্ষণ সমিতিয়ে এই নিৰ্দেশ পৰ্যালোচনা কৰি নিলম্বনৰ ম্যাদ পুনৰ 3 মাহলৈ বৃদ্ধি কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি ৰেচম বিভাগৰ সহযোগত মেৰা ৰেচম মেৰা অভিমান 2.0 শীৰ্ষক এক প্ৰযুক্তিগত হস্তান্তৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ জৰিয়তে ৰেচম কৃষকসকলক সবলীকৰণ কৰা, ৰেচমৰ উৎপাদনশীলতা বৃদ্ধি কৰি ৰেচম পালকসকলৰ মাজত V1 মালবেৰী খেতিৰ প্ৰসাৰ কৰা, নিখুঁত জলসিঞ্চন ব্যৱস্থা কৰা আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৰহাটৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী বি শিল্পা শইকীয়াই কাৰ্যসূচীত বিজ্ঞানসন্মত ৰেচম পালন, সামগ্ৰিক ৰেচম উৎপাদনশীলতা আদি কৃষকসকলৰ মাজত বিশদভাৱে আলোচনা কৰে। কাৰ্যসূচীত ৰেচম বিভাগৰ বিষয়াসকলে জিলাখনৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বুজ লয়। কাৰ্যসূচীত ৰেচম উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰশ্মি টেৰনপি, হামৰেণ পৌৰসভাৰ অধ্যক্ষ ৰমেন পাটৰ, ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালক ৰংবং ৰংফা আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতি, আন্তঃগাঁথনি উন্নয়ন আৰু জনসাধাৰণলৈ আগবঢ়োৱা স্বাস্থ্যসেৱাৰ বিষয়েও বুজ লয়। এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়খনত আয়োজিত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ মুৰববী অধ্যাপক অধ্যাপিকাসকলৰ সৈতে স্বাস্থ্যসেৱাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। বৈঠকত জিলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে আভা আইডিৰ প্ৰয়োজনীয়তা, ডিজিটেল স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ, ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ভৱিষ্যৎ সম্পৰ্কে এখন আলোচনাত ভাগ লয়।
1: গোৱালপাৰা জিলাত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে আজি আয়োজন কৰা এটা অনুষ্ঠানত যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ আহাৰ বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত নিক্ষয় মিত্ৰসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে

সমজিলা আয়ুক্ত ঋতুত্তম বৰাৰ পৌৰহিত্যত অনুষ্ঠিত পুষ্টিকৰ আহাৰ বিতৰণ তথা সজাগতা সভাত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পশ্চিম গোৱালপাৰা সমজিলাৰ অধীনত থকা শতাধিক যক্ষ্মা ৰোগীৰ ভিতৰত 24গৰাকীক এই আহাৰ প্ৰদান কৰা হয়। ইফালে সমজিলাখনৰ অধীনত 239খন ৰাজহ গাঁৱৰ জনসাধাৰণক যক্ষ্মা ৰোগ সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 15 আগষ্টৰ পূৰ্বে অসম মেঘালয় সীমান্তৰ এলেকাত এনে সজাগতা অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি সমজিলা আয়ুক্তই উল্লেখ কৰে। যোৰহাট জিলা শিশু সুৰক্ষা গোটে ইউনিচেফৰ শিশু সুৰক্ষা কোষৰ ৰাজ্যিক নিৰীক্ষণ দলৰ সৈতে যোৰহাট জিলাৰ বান সাহায্য শিবিৰ আৰু বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শিশুসকলৰ সুৰক্ষাৰ স্থিতি পৰ্যালোচনা কৰে। জৰুৰীকালীন অৱস্থাত বানাক্ৰান্ত শিশুসকলৰ সুৰক্ষাৰ স্থিতি মূল্যায়ন কৰা, তেওঁলোকৰ অধিকাৰ, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ ব্যৱস্থা কৰা হ'ব বুলি দলটোৱে জানিবলৈ দিয়ে। জৰুৰীকালীন সময়ত শিশু তথা তেওঁলোকৰ পৰিয়ালে যাতে ক্ষিপ্ৰতাৰে সাহায্য লাভ কৰিব পাৰে তাৰ বাবে সাহায্য শিবিৰসমূহত বিনামূলীয়া শিশু হেল্পলাইন নম্বৰ 1098 প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ উচ্চ শিক্ষাৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী মহাবিদ্যালয়ৰ 63সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পুৱাৰ ভাগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰণৱ চান্দিলৈ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই সভাত মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডঃ ধৰণী লাহনে শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে। চিৰাং জিলাৰ বিজনী পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত এটা অনুষ্ঠানত পৌৰসভাৰ পদেন সদস্য হিচাপে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দেই শপত গ্ৰহণ কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা বিজনী পৌৰসভাৰ সভাপতি ধীৰাজ বৰগয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত সংগীতা চৰকাৰে বিধায়কগৰাকীক শপত বাক্য পাঠ কৰোৱায়। গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভৈখখুলি প্ৰাথমিক বিদ্যালয় খেলপথাৰত চন্দন শ্যামলা পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক পবিত্ৰ ৰাভাই শুভাৰম্ভ কৰে। উদ্বোধনী খেলত কুৰুৱা ভাষাৰ মিলিজুলি জুনিয়ৰ ফুটবল দলে ডুবাপৰা ফুটবল দলক 4-3 পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে। হাৰিয়ানাৰ ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত যোৱা 31 জুলাইৰ পৰা 2 আগষ্টলৈ অনুষ্ঠিত 13সংখ্যক শিক্ষাৰ্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ 2026ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পদক জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ 9 শিক্ষাৰ্থীয়ে ৰূপৰ পদক অৰ্জন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে পদক বিজয়ী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13 সোণ, 17 ৰূপ আৰু 9 ব্ৰঞ্জসহ মুঠ 39 পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়ে কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণপদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সংবিৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে 2030 কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ। বানত মৃত্যু হোৱা পশুধনৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্যত কালি আৰম্ভ হোৱা 2027 লোকপিয়লৰ স্বগণনা অব্যাহত। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত 2 বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি আৰু গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।